এখন থাকে কি মিশ্ৰণ হাৰ যাতে থাকি নালাগিব না এইবোৰ যা থাকে যাবে ন অনুবাদ বনশ্ৰী যশোদা বৰ্মন কেৱলা ডাঙৰ কদমী মিচি সুনিৰ্মল বৰ্মন মালহা ডমী মিচি অজয় বৰ্মন অজয় হাৰমনিয়ামা ডমন মিচি হিৰণ্ময় বৰ্মন